मुश्किल बाबा बड़ी मुश्किल, गोरे गोरे गालों पे है काला काला तिल, इस uit de film लज्जा en is gezongen door Sunidhi Chauhan en Alka Yachnik. Gaan we dan verder met uit de film Dil Dhadakne Do, het liedje Galla Guria.